বাদ হে মই নামো কি নাম লগাই দিওঁ দৰা ভৰিয়াত যোৰা পৰীক্ষা বাদ আহিলা